0: ngat pele nga thanga ti category gyong ma chandu chuk job opportunity rik thop chen chuk do min mata dang nga thanga sports council maldan ma din chala dong al dan chin gyong ki nga ti government is kafi last bene di chi suni ka chana du sports council le dan sports council on job opportunity yong chin do nga ti depend cha chin ki nga tis ga ga level li dur se sin ab jese re district level chi se se ran job chi tong zan do yan cha men ya kyung ki nga ta dyang national level yong mar go shin national senior national gold medal is yong mar go shin domain mission championship se yong mar goshin yang ta all india university games yang gold yong mar goshin ya men nang ata national games yang gold yong mar goshin ya domain mang ata participation je international level jese recognize mm-hmm. na ra nang dering open international re yong chin don ta valid yong chamin job fill la se gan valid yong chin je na ra वर्ल्ड यूनिवर्सिटी गेम्स रे चिचिक जो सबसे हाईएस्ट रैंक इन ओलंपिक दो मेन मंगाता वर्ल्ड चैंपियनशिप दो मेन में एशियन चैंपियनशिप दोनों एशियन गेम्स साउथ एशियन गेम्स दानी मैंने गाता वैलिड हो चुमेन याले छना दो चोस लगाता जॉब अपॉर्चुनिटी यंग यों चिन दिस उस गेम निवेद गाज दिस चमेन की सिर्फ ओनली ताइक्वांडो बल्कि हर गेम यंग इन्ना दो चोस लेवल अचीवमेंट होना है ता जॉब फिल्ला काफी
1: আশিনাস পারভিন লিস্টিং জুক পেকা ইয়ারং রং এ থোপা ডান্ডা ইন্ডো ইয়ারং এসং ছুঙা ইন্ডো মানে জুনু গুল্লা ইয়ারং এ চকস নে জুলন জিকা মেসেজ চুক শিকা জুক শিবুরেন
0: আঙ্গা জা জেত কি এনতে গা গা ফিল্ড ইয়াং হা গা চুক লেভেলি মেহনত চি বেনোদ না হিম্মত হারাই মিছা চা কনসিস্টেন্ট দুকচা ওর রং এ গা ঝালা তা আপনি উপর দিচুক শিন মাতা রং এ খোদে কা ইয়া রং এ ভগবানী কা মাতে ভরসা জকচা ওর খুব মেহনত বচক মেহনত ফল কবি হা জায়া মিছা دونا مہربانی بسے داں دی رنگ ہلا تا ڈرگس چام چکے زون دو چھ فیل چنگ مچار گلا فیل ریچوز بسے رنگ اتا نامی عزت ری بسے یا دی چھ چھ سن یانگ اتز مہنت بنے یانگ تا کافی اگے چھسین چھنا ہمیشہ غلط چھ شبا بسن پہلا رگیا با ایک بار لوک سے اتا نامی دوں بولا چلتا چا دونا مہربانی ڈرگس ای ایڈی مگیور با رگلا فنکاریک بسے رگلا چیز ری بسے متی یل پو دن لکھوں چا
1: ملتے مولے شناز پروین لگے رنگ سٹیٹ ایوارڈی جکس تنوک تنے نیرنگ international athlete jux tanok taekwondo athlete tong lechu diring gerang junu ni degree menang ale luntin khang junu ni degree menang askyo da jate ngerang rang e salyang se thongmom snang yam pung yam posting jik pega ngena junu gun la tene khadalam stun mal demo jik sala jas ngena thukji chi
0: ajile
2: daksa nge jarang gune sku jap shena sparvin dang yam po tiwa tilan bo santin pin isting ne nge jarang gune thugyang sefia logic sanaza lur somkan chewang durji luyang srikan mohammad shafi really